0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं, अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
2: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
3: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
4: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
3: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
4: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
3: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवर। कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार।
5: ভাই জুহারে জুহারে
6: কি তুমি
5: জেমা পা বাদাম লড়ু রাখি দিলি নুয়া বউঙ্গ পাই সব খাই দেল
6: তা মানে তুমি এঠিকি আগুরু আইথেল
5: হ্যাঁ
6: থইকি যাইথেল
5: হ্যাঁ
6: পানি বোতল বি থইছ
5: হ্যাঁ
6: খাইবা গন্ডা কবি রাখিছ
5: হ্যাঁ
6: মানে কোন আজি ঘরে রুষিকি আইছ
5: না রুষিকি আসিনি নুয়া বউ কইথিলে বাদাম লড়ু ভালো লাগুচি নেইথিলি গোষ্ঠীকি
6: হ্যাঁ
5: খাইথিলে
6: হ্যাঁ
5: মাগিথিলে মুই আনিথিলি সব খাই দেল
6: আ খাইবিনি আ সুয়া দিয়া নাগিলা
5: কোন করিব
6: হ্যাঁ
5: সব খাই দেল
6: সবু খাইদেলি কাহিকি খাইদেল এতে প্রশ্ন কপাই অরিখিতিয়া সাঙ্গে ঝগড়া হয়েছে কি
5: না না ঝগড়া কাহিক হব
6: আউ
5: গোটা লোকর টিকে ইচ্ছা থিলা খাইয়া পাই নেইকি আসিথিলি আউ হেলা খাই তো দেলনি পুনি আউ থরে আনিবি আউ কোন করিবি
6: সবু জানিছি মু সবু ভিতর খবর রাখিছি সিয়াড়ে ভরসা নাগি রহিছি যাহা যেমিতি ভালো মন্দ ভিতরে তম গোষ্ঠী কিন্তু পরিশ্রম করুছি
5: ভাই যদি গোষ্ঠী কাম না করিব ঘর চলিব কেমিতি চাষবাস টিকি এইকা ইয়ে হেই যাইছি পানি টিকে পশি যাইছি বিলরে বড়ি পানি বর্ষা পানি লটা জাতীয় ফসল পানি ভিতরে অছি মন দুঃখ টিকে অছি
6: নিশ্চয়
5: তথাপি আমি হেলে চাষী মন্দি লোক অন্টা সলকিবা মন দুঃখ করিবা
6: সেই কথাটা পরা কহুথলি
5: গোষ্ঠীরে আমি যে তৈরি করুচু বলি দি পয়সা পাখরে অছি
6: বাস মু পুরা সেই কথাটা কহুথলি অরিখিতিয়া এথরক জানি কি 10 12 মানে চসিছি হেতুরু তমরো অধা জায়গায় পানি পশিছি
5: হ্যাঁ
6: এ যদি এপটে দেখিলা